Jabber, je song from the movie Hum Dono. Kabhi Khud Pe, Kabhi Halat Pe Ronaya. Mahan Sangeetkar, the great Jaydev Ji ka banaya ye. Hua ye ati sundar dhun uit de film Hum Dono 1961. Aur alfaze tha, jitne tarif kiya jaye kam hai. Mahan lekhak Sahir Ludhianvi Ji ka. तो यारो कुछ ज्ञान के बातें हो जाए ना. पुराने जमाने के कुछ विद्वानों, कुछ पढ़े लिखे लोगों और कुछ मशहूर मशहूर लोगों ने मनुष्य, इंसानियत, हम लोगों के बारे में अति सुंदर सुंदर ज्ञान से भरी हुई बातें लिखे हैं यारो, जो मैं आप श्रोताओं के साथ बांटना चाहता हूँ. ये यशो उम्मीद लेकर कि इन बातों से कुछ ना कुछ तो हम लोग जरूर सीखेंगे. तो जरा गौर फरमाए. अर्ज किया है श्री विलियम ब्लेक. हैज वाज एन इंग्लिश डिक्टर, टेकनर एंड कुंस्ट स्किल्डर. 1757-1827. और विलियम ब्लेक ने कहा है मनुष्य के बारे में यारों की, द वोगल अ नेस्ट, द स्पिन एन वेब, द मैंस फ्रेंडशिप. आगे में कहा है श्री ब्लेस पास्कल, फ्रांस विस एन नेचुरकुंडिगे एन फिलोसोफ. 1623-1662. अब ब्लेस पास्कल ने कहा है मनुष्य के बारे में यारों की, ontkennen, geloven en betwijfelen is voor de mens wat rennen voor het paard is. Elie Wiesel, een Roemenië geboren Joods-Amerikaans schrijver en Nobelprijs Vrede 1986, leefde van 1928 tot 2016. Elie Wiesel ne kahai manushya ke bare mein aruki, religie is geen relatie van de mens met de God. Het is een relatie van de mens met de mens. William Shakespeare, Engels toneelschrijver en dichter. 1564-1616. William Shakespeare, en ik haai me nu schukje bij mij er ook. Waarachtig, ik maak me er niet druk over. Een mens kan maar eenmaal doodgaan. Wij zijn gewoon God een dood verschuldigd. Abu Hamid ibn Mohammed al-Ghazali ne kaha hai, hij was een Persisch filosoof en soefist. 1058-1111. Aur Abu Hamid ne kaha hai manushya ke bare mein aroki, wanneer een mens liegt, dan verlaten hem zijn beide beschermen engelen wegens de kwalijke geur uit zijn mond. Aristoteles, Grieks filosoof, 322-384 voor Christus. Aristoteles nekha hij manushya ke bare mein aroki, we moeten niet luisteren naar degenen die ons vermanen dat de mens slechts aan het menselijk moet denken, dat het sterfelijke zich moet beperken tot het sterfelijke. Nee, wij moeten zoveel als in ons vermogen ligt trachten onsterfelijk te zijn. Karl Marx, Duits econoom en staatsfilosoof. 1818-1883. Ook Karl Marx, wezens vreemde arbeid vervreemdt de mens van zijn eigen lichaam, van de natuur buiten hem, van zijn geestelijke wezen, van zijn menselijk wezen. Chrysostomus, Romeins en prediker, aartsbisschop van Constantinopel. 407-345. Chrysostomus, zoals een mot een kleed opknaagt, zo verteert afgunst van een mens.
Michel Bosmans, Belgisch pater en schrijver, 1922-2012. Ophiel Bosmans, Nekai, zoek de mens achter ieder gezicht. Goeie hoor. Mark Rutherford, Engels schrijver, ook PS van William Hale White, 1831-1913. Mark Rutherford Nekai, Manusje Kebarmiaruki. Als een mens oud wordt, zal wijsheid hem niet in leven houden. Tomare Pipri Shrutama Bhiap Kuch Kahaute Kuch Udaharan Suna, Jo Manusje Kebarmi Jatahai. U heeft net kunnen luisteren naar een paar zeer leerrijke citaten die over de mensheid gingen. Ja, zo meer lekker in wat ik om Sunaya. किन बातों से कुछ ना कुछ तो हम लोग जरूर सीखेंगे ना तो प्रोग्राम को आगे बढ़ाते हैं एक अति सुंदर बयान है बहुत ही मुश्किल गाना भी है सभी गाने वालों के लिए और जब जब भी मैं ये नगमा को सुनता हूँ मेरा तो रोटे खड़ा हो जाते हैं और हमेशा की तरह आँखों में पानी भी भर आते हैं इतना मीठा धुन और जिस खूबी से लता जी ने ये गाना को गाए हैं तारीफ काबिल जितने तारीफ किए जाए कम है प्रभु तेरो नाम जो धाए अ मास्टर पीस ऑफ कंपोजिंग बाय मास्टरो जयदेव फ्रॉम द मूवी हम दोनों ने इंसेस्टर और क्या अल्फाजे लिखा है शाहिर लुधियानवी जी ने मिल के सुनते हैं बहुत ही लोगों ने ये गाना को पसंद किया है A beautiful song, special आप सभी प्रिय प्रिय श्रोताओं के नाम